0: ཁྱི ཕྱད མམ་མོ་ཁ་ཏ་མིན་ཏལ་ཏན་རེ་ཅིན་རེ་གི་རེ་དེ་དེ་ལ་དེ་ག་ཅི་དེ་དེ་ནི་མི་ན་ཡང་དེ་དང་འདྲ་བ་དང་འདྲ་བ་དེ་ནི་འདྲ་བ་མེན་ན་ཡ་ད་ཁང་ད་ཅ་ཁོ་ཏལ་དེ་ཅི་པ་ཏ་ཡ་པ་ཡིན་པ་ཡིན་ད་དེ་ལ་ཏ་མིན་སེ་གི་རོ་དེ་ག་ཅི་ལ་ད་དེ་ག་ཅི་ཁོ་དེ་དེ་ནི་མི་ན་ཡང་ནི་མིན་སེ་དེ་ལ་ཁོ་དེ་དེ་ནི་ཡང་གི་རོ ཁྱི ཐི པ དེ ཁོ ས ཆ དེ རོ དེ ངེ རེ ད ཨེ ད ནི ད མི ག ཅིན ད ག ཅིན དེ དེ ངེ མི སེ གི ཅིན ས ཆེ རེ སེ དེ ལ དེ དེ མི དེ ཐོ མ ག ད ཡ ཡོ མ ན ཐོ མ ག ཇུ ཡ མ ཡ མི ཅིན ས ཆེ རེ ཁོ ངེ མི སེ གི པེ ཆ གྱ ན ས སེ གི མི དེ པེ ཆ གྱ ན ང ཚོ མེ ཏོ ན དེ ཅིལ ད ཡ པ ཡ ན ཨ ནི ཅེ རེ ན དེ དེ ངེ མ ཡ པ རོ Tengi mai ba se dilo meto de tengo ma sangi mari sangi mari te vija kora ta sahi pa ta ya pa sarwa ti indilo ni ka ji tengi ni mai se gi bi jinse to te mi te thoma ga da ya ya na thoma ga ju ye to mai be ji ta pe cha ga na rada ga jabu singe da bi ji la singe ki bi mi te rada ga jabu ka tni so cha singe se ya te ji ko ni mi cha ji singe ki patel ngaso peke ko anta na singe se ang mi te radag jabu singe la thoma ta bi mi singe ki bi mi te la te ne radag jabu ke singe ki patel ya thoma mai ba ko ko ni ge yo je de je radag jabu singe ko ngi mi te ngaso ma ki te ko ko ro m o stop chembo ma shi shu chembo a te ne ma pa chembo ma top zal chembo te de ji la ani singe se ya mi te pa ta ba ni na ani che re jana ka di This is a single heaping meat, a metal and swimming in a mean jet with a megan and mimi man, Tommy Race. That Jensen Corey is a yina. Go tangy my bachan. Tangy my is a girl, donna, mute, single heaping meat to tomaga die my bach. One single heap of meat to Tommy diet carries and rada jabu, single satirawa, matu memory. A Tommy diet or rada jabu singing. Jensen de Latini, a mute singing me my bach. मेते सिंगे नि माय पर रेते मेजा कोला सिंगे हिको मि पा ताबा सर ताबा ते नि कसल ता को जिंजि के जोरबा यो पर को रा जिंजि छपा सिंगे सि रदा के जबो सिंगे सि तब दान नि पा रेदा रटावा ता और रदा सोमा गन जबो ताब छ पर तीन दिन मेते तब दान नि पा हाजांग के छिंबो यो पा सिंगे दन रा एम बी जिंजि देला तिनी अनि कोला सिंगे के मि दे इयर नि नो कोला सिंगे हिको ताबा सर तीन दिन को दी कसल ता सिंगे हिपा ते मेते जो तामी दे छबा yeah pena pema hiba ta bi na so pomo gno na pema hiba ta perig pomo gno na pema se mi ta ba de mamorwa ti na pema hiba ge mi te den go ma ro thoma ge da ge de gare se de me to ji ro me to pema se ya te me to pema se ya te pema hiba mi te ge thomi da ji wen ja shi ji le pema hiba ge mi te pe me te ri ji la ta ya ba yin na ani chi ri se de pe me te lan so ma yin na pema hiba te ko ta mi cha ji je se gare se ba yin na Pomo de Pema Maris, Pema Mangi begins to cherry, said Pomo de Tene, a Pema he being made a tomic die in my bachat. Comedo Marwa, Comero. Tene Bayenza, not a table cherry, said Nico, a tammy is a gur, tammy is a gur. Tinder, a tammy said Dillo, Coton, no good children, a meaty, a cheater, a toma, at any Javatanichi, Comaimba, a comimichi, any she jill calls a jatep. What an itchy. Tidilta, ndo yapu chi kosong ba yena, ane ngimi tang, tami se ande nyi jitini, chiba de yapu chi, ane nga rato shitagare. Waya tere, ta tachir se dila nga rato, tani ngimi tang, tami shibi ka, mi la ngogu guni ya shibna, nyi yo pa ta, tikor ni, ndo di chi, shiba tani yin.
1: Tata chi jia simpa di na, Bejong Nongqing Ningqing Li Kong, Kamki Sumta Lhoti Li Cinshi, Xiaola Muntiu Ngancui Li Cinshi Jiu Gatsi Hiu.
0: Tene Min La Yang Yawa Xiaotu Nima Ji Cheri Zidil Ku Min Di La, Min Do Cil, Yana Min Da Cil Ji Guo Ni Yena, Yang Rig Ni Yoba Reis. Gang Ni Reis Na Ni De Jel Ji Min Se Ji Dang Ji Drip Ji Min Se Ni. Garan Garan Kitala Ji Drip Se Hiu, Garan Ji Drip Gara Da Traki Ji Drip Drip Se Ni. Tato nyi yore, ta kanta jan yonrala nga rozo jitribu se ya te, minta takari. Tine mi la tatsu ji chani ye na, ndojir ji mi ye da jitribu ji mi nyi yo pari. Ta tiga nola tambo, ndojir ji mi deshi. Ta ndojir se dilo ndojpa li gyalwa. Kanta ye se dilo, ཁྱི དང ཁྱི དང Mi tanke rani ko kurushi tanke tenri ji patara ini ko ta ya baza matu tela tenri tetar ta gi big jahe da jense kaya tini hie tu me big tenri ki minte so la ani deja ji mii se dajar khenbo ji ndepa javar chini dajar khenbo ji ndepa te zuur shini ini kur pa ta ya big mii za yinba yinba za tela deja ji mii se gyori ta pe ya ba yina nganzo me ta me ki ju bida sa hi ju bida chu hi ju bida Tini mehi jubi zha, lung, tini po, mo, zhi, nam, tini ting, cha, o, la su pa jubi gita mi yorwa, che ki jubi ni mi. Ta te ma yinpa ka pecha gena, che ki te zo la nga zo yar ju, yar chubi gita ni che ki jubi ni mi. Pe na, ring, tung, zi, zo, tini zang dang, nge, jo, dal, la su pa, ani che ki jubi ni mi ma. Chiji jubi ni mi. Tine yiyang anzo nro da. Ani nduk. Tine nyal. Tine nr. Tine hye. Tine sa. Tung. La soba jubi ki jayarwa. Deso de chiri se ni shawa gu mir. Shawa dubi mir wa. Shawi mir. Tine yiyang ta anzo pechi ni jini sun ye. Jia tong chumbong la soba. Changa gu mi. Tine chika. Yarka. Tuenka. Gengka. Hyokpa. Gomo. La soba. Tine tisi dubi gu mi. Ta la soba tende mi mambo yo pa. Ta mi deso lan sun bai ji na. ओ पेना नजो म माही देंको वि सेंजे तेसोला म सेया थोम ताबारवा साकी टिबिंग नि बोतेला सा लेही वि नि बोतेसोला छ साकी सिबिंग नि बोतेसोला मे यांगी यो वि नि बोला लुंग ओ तंजे कता मी तंजे ताबा तेला अनि जेंसे पेना साकी टिबा तेला को सा सेया तागे बिग जेंसे दरे से नजे हि जाय हो मारे माही देंको वि सेंजे ला नजो म से तागे बिग जेंसे दतन दरे से नि जे हि जाय हो Tengi tila, mi tetar tapa lako jinsen da ngisik jake kanya sheji meba yinza gondi hebi ki mi teso te ane mingi nuna ta ndejeji mi chali yari. Kapti tisila ane daja kempo ranga ndepa tar tapa za matul misa ki jinsen kanya sheji meba. Jitari, ni sa che me lung me la soba tenri ki mi te pa matapi ngay la mi tasa je dagi ki chi teso da mi teni paru na misa ki ndepa kanya yo mare. Pena, माही टेंको वी के सेंजे देला अनि मर्सिया माता पी कासला मही पी के शतांग गन जो जाते दा माही टेंको वी सेंजे नि परुला मिसे गन जा खाए यो मा वे जाता शिजिल न जो मना जे तां रोआ मे रिस जे बिग न जो रोआ मे से आतेगी अनि मी ते सो चेरे से गिरता नि बो ते दा ते करो निन जंबाता अनि पदाते बारा अनि कुर्ता देवी चेतले अनि Nibu te dan ta chi te dan te la ani rang su su gun debar ta ta mi naba naso chi eni kor ta ya bar, yar ya bar. Ani mi te so pa ta ni eni peche tongi tongi tongi chua gano lo peche tongi tongi rengi rengi de ani ko mi te dan ta sa ji dagi teni ji paru la mi da ten jen rewa de chani ten nganso ji me ji longo la ko pa nri pa ta gombar chi ni ani ko mi ne jen rewa de chano kyo. Menja te la jinsek ka ki hii de me pa yin za ane deja ki mi se. Tende yi de nganso peke ke wanda tang pa yin na Peke ke nono tsikche chikche enche min pachi wa soma ta ndeja ji mire. Ta kondi ki bana ye sa, che, me, lung, zhi, nam, cha, me, po, mo, la soba tsikche chi enke je tene min pachi wa ta jete ko ndeja ji mire chate. Tela jinsen hii me bare. Ta ten yin di le, wana ta tende ke ndepa tar jawar chi bigi min te so na ndeja sa pa yin na, ta kondi ki bigi min la ngogu go ni ye na ngimi da tami ni ye ra, wana ngimi te la yang ko ndeja ji. Gwani tabai kaya tenri ngimi yori. Deso la chiri zina ngimi ndwe jel se yori. Ko ngimi yinpa kanhi la, jinsen kake hiye di meba ko ndwe patari chini tabi ngimi. Tab, tela pe yapa yina, ani r tab, ch tab, ani sa tab, me tab. Tene pa, lu, ra, sha, ch la su bigi mi yorwa. Tab, mi deso de chiri zidi pe na r tab rin so me na r hi bigi mi te, ani nga ruzo ya sa, gatini sa da do la su bak chubi ki r. Yorwa, zhe te la to tambo la chere zin, ko min kake ki mepi ki, to min ki nika la, ane daja kenpo ki te la, jinsen kanya hii di yuwa maare te, wenja te nginzen dewi che te la, date dewi che te la, zhe si ni, ane pa ta ya pa sa. Ane sa me la so ba te so, soma